0: आउ खनाय दोंले मानि ओ जरा खना थतो क हर जा मंगरो नरक नि कय हर जा ख कक दुनि बिसिं थिन रक रंगै शहर मानि नरक नि हमचक माचि नि खा तुंग मा आ पांदाव खनाय दोंले मानि खना तो खना तो ख र जा मंग हरक न ओ जरा ओ कपंगि मारे किसिं हा ताखुक ते बहु जों खनाय दों दि हेलो गेरि दों दि हेगन पाय आशक जरा ते फाजि ते गसे ओ जरा कक दु फाय सक जक नाय न सब तों हेलो ए लाम सक बुखु
1: आं गुग्रानि स्वर्णमाला फाल तों बुखु
0: दसादि
1: কাছে হিন্দি গান খানাও ন গান কক্ষ হিকাই দুনিয়া মে কিটিনা হাম হে মেরা মেরা হাম হে কিটিনা কাম হে ও গান
0: বু তো কিনি
1: আমি বু তো কি বুকু আমি বুকু মোহাম্মদ আজিজ ভাই করি লতা মঙ্গি
0: দতে সাগরা দিয়ে চাম নি কক থাই
1: দুনিয়া মে কিটিনা হাম হে মেরা হাম হে কিটিনা কাম মেরে যাব বুকু
0: সাইমালি আংব দ নাইটুকু নিয়ে নাম দেখে সার্স খাই তোম নম খেতে কুবনি রে চাম ফাইদিংকে হজরা তো হানু হাই কঠোর কৈহর কা চিনি বুকুক স্বর্ণমালা ফিয়াবা আবুনি সাই সেকাং কৈহর যা কায়াঙ্গ মহারানী উদয়পুর ফাইজিং নি তাকুক রাজু আনারি তকিনী ও চামুং ফাইদি বিনিয়ে খেনালয় না